मैं बनी तेरी राधा, मैंने सखियों से अखियों में रखना है तुझको पिया थोड़ा ज्यादा ज्यादा। Ja, dat was een heerlijke gana om mee te beginnen uit de film Jab Harry Met Sajal. Een van die hitfilms met Shah Rukh Khan, Anushka Sharma. En deze gana Radha was een absolute hit. Was ook niet voor niets enige tijd geleden onze Sonatje Reya. En nog steeds elke keer als ik deze gana hoor, baap rebaap, dan word ik toch wel weer een beetje vrolijk hoor. Goed, je bent afgestemd op de one and only Sabse Barkawala Ujala Radio. जहां जहां आवाज पहुंचे हैं हम आपको तहे दिल से स्टूडियो देन हाग से स्वागत करते हैं। फुल ऑन एंटरटेनमेंट फनाइट स्टूडियो देन हाग। एक से एक मोई मोई गाना, खूबसूरत गाना एंड ऑफ एंड टू ओक एन बेचे हंगामा गाना, तो मस्ती गाना स्पेशल फॉर यूली अलमाल। En op de playlist is dit Akil Ali met een heerlijke Rapta-mix.